0: সব সরকার হেলথ সেন্টার বিপি লাগা ফ্রি চেক আপ ট্রিটমেন্ট আর কাও ভাল থাকিবল মতব দি আছে। বিপি লাগা কোনবা সওয়াল থাকিলে টোল ফ্রি নাম্বার 1800 116666 কল করবি।
1: এইটো জানকারী NTEP পৰা দি আছে।
2: WFM Dragoban
3: 103 MHz
2: News, music and entertainment.
3: This is FM Dragoban
2: FM 103 MHz.
4: গুড মৰ্ণিং লিছনাৰ্ছ, এইটো আকাশবাণী কোহিমা FM ট্ৰাগোপান 103 MHz পৰা আপুনি গান প্ৰগ্ৰাম শুনি আছে আৰু এতিয়া শুনিয়া হ'ব হিন্দী ফিল্ম গান প্ৰগ্ৰাম হিট ছংছ। চ' আৰু জি জেকব আপুনি হেন চবকে ৱেলকাম কৰি আছে, স্বাগত কৰি আছে, নমস্তে আৰু চালাম কৰিনে জনাই দি আছে। আপুনি খেলাকৈ ফিডবেক ছাজেশ্যনছ নহ'লে থটছ থাকিছে ক'লে এইটো নম্বৰতে লিখিব পাৰে 9436805333 আৰু লিখিবৰ কাৰণে ক'ড আছে FM স্পেচ F। ৱেল লিষ্টনাৰ্ছ, গান প্ৰগ্ৰাম পহিলা শুৰু কৰি দিয়া আছে। পহিলা গীত শুনিব আপোনালোকে য়শৰ দেশাই এলেকা অৱস্থিত আছে, ফিল্ম আছে উজৰা চমন, গীত লিখি গীত লিখি হৈছে দেৱশ্ৰী খণ্ডুৰী আৰু মিউজিক দিয়া হৈছে গৌৰৱ ৰচিন।

আৰু NHA কে জাংচন পাৰ লৈ কিনে চেঞ্চেছ পইণ্টৰ কৈ লৈ এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুটা টিভি লাইট আছে, হালকা আছে ট্ৰাফিকটো, কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে কৈলে TCB গেট টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে। এইটো থাকিছে এতিয়া কাৰণে ট্ৰাফিক আপডেট, আকৌ ট্ৰাফিক আপডেট আনি দিয়া হ'ব 12 বজিতে।

ৱৰ্ল্ড প্ৰগ্ৰামটো দুচৰা গীত শুনিব অভিজিত আৰু শ্ৰেয়া ঘোষালক ৱাস্তে ফিল্ম আছে বেশৰম। গীত লিখা হৈছে ৰাজীৱ বানৱাল আৰু মিউজিক দিয়া হৈছে ললিত পণ্ডিত। আৰু এইটো গীত কাৰণে লিখি কিনে পঠা হৈছে অভিজিত বগাজান আসামপাৰা। আৰু তাই এইটো গানা সব লিচনাৰ্ছকে ডেডিকেট কৰি দিয়া আছে। চ' থেংক ইউ চ' মাছ অভিজিত লিখি কিনে পঠাই দিয়াৰ কাৰণে।

ৱেল, ইয়াতে আকৌ মিনাৰ খান ডিমাপুৰৰ পৰা তাই লিখি কিনে পঠাই আছে, আৰু তাই গানা মাঙি আছে দিল হে তোমাৰা, এইটো টাইটল চংটো বজাই দিবি কৈ আছে, মুভি লগা নামে দিল হে তোমাৰা আছে। এতিয়া এইটো গীত শুনিব কুমাৰ শানু, উদিত নাৰায়ণ আৰু অলকা য়াগনিক লগা অৱস্থা।

0: FM 드래곤 밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: 이두와 쿠시바니 코히마 FM 트래그반 103 메가헤르츠 바이트 리얼 타임 트래픽 업데이트 아니디아세 코히마 타운라 몬콜라바르 리기나 PHQ 정션 토클리테 노트바운드 데티스 니체 자칸 홀레 헤비아세 কিন্তু সাউথবাউণ্ড যোনখন উপফিনে আহি আছে সেইটো হ'লে মডিৰেট আছে কোনে আপোনালোকে জনাই দি আছে কিন্তু অল্টাৰনেট ৰুট আলাগ ৰাস্তা চলাবলৈ মন আছে ক'লে অল মিনিষ্টাৰ্ছ হিল টু জেল কলনিটো ৰাস্তা চলাব পাৰে পি এইচ কিউ জংচন পাৰ লৈ কিনে মেজৰ জংচনটো কৰিলে এতিয়া নৰ্থ বাউণ্ডটো হ'লে হেভি আছে আৰু চাউথ বাউণ্ডটো হ'লে লাইট আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে ক'লে পাৰামেডিকেল টু টি মডেল টু আই জি এইটো ৰাস্তা চলাব পাৰে নহ'লে লেডি মাইলছ ৰোড এইটো ৰাস্তা চলাব পাৰে TCB গেট পৰা লৈ কিনে ৰাজু পইণ্ট কৰিলে এতিয়া নৰ্থ বাউণ্ডে হ'লে মডিৰেট আছে আৰু চাউথ বাউণ্ডে হ'লে মডিৰেট আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে TCB গেট টু ৰাজু পইণ্ট নহ'লে বক্স কাটিং টু NHAK টু চেঞ্চেছ পইণ্ট নহ'লে ফুলবাৰী টু কচিজে গ্ৰাউণ্ড টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট কৰিলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি মডিৰেট আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে চেঞ্চেছ পইণ্ট টু NHAK এইটো ৰাস্তা চলাব পাৰে হাইস্কুল জংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট কৰিলে এতিয়া নৰ্থ বাউণ্ডে হ'লে মডিৰেট আছে আৰু চাউথ বাউণ্ডে হ'লে লাইট আছে কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে বিলিগ্ৰাহাম ৰোড টু DBS চলাব পাৰে নহ'লে হাইস্কুল জংচন টু টি মডেল ৰোড এইটো ৰাস্তা চলাব পাৰে আৰু NHAK জংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট কৰিলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে হালকা আছে ট্ৰেফিকটো কিন্তু আলাগ ৰাস্তা চলাবলৈ মন আছে কৰিলে TCB গেট টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে এইটো থাকিছে এতিয়া কাৰণে ট্ৰেফিক আপডেট আকৌ চাম 3 বজাৰ পৰা ট্ৰেফিক আপডেট আনি দিয়া হ'ব
0: News, music, and entertainment. This is FM Dragon. FM 103 megahertz.
1: Welcome back, listeners, and good afternoon. এইটো আকাশবাণী কহিমা এফ এম ট্ৰেকবান 103 মেগাহৰ্টজ পৰা আপোনাৰ প্ৰগ্ৰাম শুনি আছে আৰু শুনি থকা প্ৰগ্ৰাম আছে হিন্দী ফিল্ম গান প্ৰগ্ৰাম আপোনালোকে পচন্দ কৰা হিন্দী ফিল্ম গান প্ৰগ্ৰাম দেট ইজ SMS ৰিকুৱেষ্ট প্ৰগ্ৰাম চ' আজি জেকব আকৌ আপোনাৰ সবকে ৱেলকাম কৰি আছে স্বাগত কৰি আছে নমস্তে আৰু চালাম কৰি জনাই দি আছে তো এটা নেক্সট গান আকৌ শুনাই দিয়া হ'ব আৰু এইটো গীত কাৰণে লিখি কিনে পঠাই আছে ডাক্তৰ জুবেন ৱকাৱৰা তাই লিখি আছে গুড আফটাৰনুন আঙ জেক ইফ আই এম লাকি প্লিজ প্লে বৰি মুস্কিল হে ফ্ৰম দ্য ফিল্ম আঞ্জাম আৰু তাই এইটো গানা ডেডিকেট কৰি দি আছে আকুজ চুবা কে জামিয়াৰ বিটয় এণ্ড অল এফ এম ফ্ৰেণ্ডছ কৈ কিনে ৱেল থেংক ইউ চ' মাছ ডাক্তৰ জুবেন লিখি কিনে পঠাই দিয়াৰ কাৰণে তো আপুনি মাঙিয়া গানাটো বজাই দি আছে এতিয়া

প্ৰগ্ৰামটো একো শুনিব উদ্দেশ্য গীত আৰু এইটো গীত কাৰণে লিখি নপঠাই আছে গুড আফটাৰনুন আৰ জে জেকব ছাৰ নমস্কাৰ মুভি জব উই মেট চং আও মিলো চলে আৰু এইটো লিচনাৰ্ছ আছে দুৰ্গেশ নাগানপুৰী আৰু তাই এইটো গানা ডেডিকেট কৰি দিয়া আছে তালাকা ফ্ৰেণ্ড ডক্টৰ জুবেনকে চ' লিচনাৰ্ছ খান এতিয়া শুনিব শ্বান আৰু উস্তাদ চুলতান খান লগা ৱাস্তে ফিল্ম আছে জব উই মেট

ৱৰ্ল্ড প্ৰগ্ৰাম চেষ্ট কৰিবলৈ টাইম হৈছে, সেইটো কাৰণে প্ৰগ্ৰাম চেষ্টে শুনিব আপোনালোকে। অৰিজিত সিং লগা ৱাস্তে আছে, ফিল্ম আছে জিনিয়াছ, আৰু এইটো গীত কাৰণে লিখি কিনে পঠাই আছে গ্ৰাম জাছৱাদী চে কৈ কিনে লিখি আছে, দেট ইজ মধ্যপ্ৰদেশ পৰা আছে, সুৰ ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ তাৰ কাৰণে লিখি কিনে পঠাই আছে। চ' থেংক ইউ ছ' মাছ লিখি কিনে পঠাই দিয়াৰ কাৰণে। তো এইটো গীত লগতে প্ৰগ্ৰামটো চেছ কৰি হ'ব, কিন্তু সময় 1 বজি হোৱালৈকে আপুনি কাৰণ শুনিয়া হ'ব FM ৰেইনব' ৰিলে প্ৰগ্ৰাম। So thank you so much for tuning, and moi apni gan sob ke wish kuri ase, have a wonderful day.

0: Well, lovelies, are there with that? I'm wrapping this show for all of us, local artists you've been listening to. Thank you so much for tuning in.
1: FM Dragon Band.
2: 103 MHz.
1: News, music, and entertainment.
2: This is FM Dragon Band.
1: FM 103 MHz.
0: Welcome back, listeners, and this is a real-time traffic update as of 4:30 p.m. So starting from Monkola to PHQ Junction, that is northbound, the status of traffic is moderate. You can take the alternate route, that is from Old Minister's Hill to Chell Colony. The southbound as of now is light. From BHK Junction to Mezzer Junction, that is called northbound, the status of traffic is moderate. You can take the alternate route, that is from Barra Medical to Model IG Road. The southbound, that is from Mezzer to BHQ Junction, the status of traffic is heavy. You can take the Lady Miles Road. From DCP to Razu Point, that is called the northbound, the traffic as of now is moderate. You can take the alternate route, that is from Box Cutting to NHA Gate to Sunset Point. The southbound, that is from Razu Point to DCP, the traffic is heavy. You can take the alternate route, that is from Poolbari to Kochize Crown to Razu Point. From Razu Point to Sunset Point, that is the northbound, the traffic is light, but the southbound is moderate. You can take the alternate route, that is from Sunset Point to NHA Gate. From High School Junction to Sunset Point, that is the northbound, the status of traffic is light. The southbound as well, the status of traffic is light. From NHA Gate to Sunset Point, that is the northbound, the status of traffic is light. The southbound as well, the status of traffic is light.
1: FM Dragon Band.
2: 103 MHz.
1: News, music, and entertainment.
2: This is FM Dragon Band.
1: FM 103 MHz.
0: Welcome back, lovely listeners. Now you'll be listening to a program on Rural Connect. Stay tuned.
3: Aji ami ahigena Imtitushi Imsong, Assistant Manager, State Bank of India, Kohima dase. Aro tai logot Mudra Yojana itu do ki ase itu opore ami kan janibole chesta koribo aro keneka korigena manukhan ke modot di ase etu bujigena manukhan bi etu laga labh tu lobole paribo karone kotha pata kora hobo to imtitushi apuni apuni laga homoi di thaka karone ami kan beshi khushi pai ase
4: mohe khushi bola
3: alag alag scheme alag alag yojana bilak ahi thakile bi ki ase ki motlob ase keneka kore keneka jagena huta udi kuribo lage etu kan bi na jane aro no buje enega thake এইটো কাৰণে আজি আচল কৰি কিনা মুদ্ৰা যোজনাটো কি আছে বুজিবলৈ মন হৈ কিনা আহিছে তো সবচে পহিলা লগা সৱালটো মুদ্ৰা যোজনা এইটোতো কি আছে
4: মুদ্ৰা কোৱাটো আমি খানৰা এম ইউ ডি আৰ এটো ভাগ কৰি কিনা চাইছো বোলে মাইক্ৰ' ইউনিট ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্সিং এজেঞ্চি কোৱা আছে এইটোলা মিনিংটো আমি খান ইণ্ডিয়াতে মানুহ বেছি বিজনেছ ছোট কৰিবলৈ থাকি আদম দে লোন ল'বলৈ মন যায় হ'লে বি লোন ল'বলৈ লগাটো তাইখানটো যাই কিনে বেংকে এপ্ৰ'চ খান কৰা দামতে বেংক মানুহখানকে লগ পা দাম দে বেংক মানুহখান পৰা তাইখান হাত পৰা কি মাঙিয়ে এইটো খান ভাল পৰা দিবলৈ নাপাৰে ইনা তাইখান বিজনেছ খান ষ্টাৰ্ট কৰিবলৈ নাপাৰে এইটো কাৰণে গভৰ্ণমেণ্ট পৰাহে এনেকা মানুহখান কোনখান বিজনেছ ষ্টাৰ্ট কৰিবলৈ মন আছে তাইখানকে হেল্প কৰিব কৈ কিনে এইটো বলা লগা স্কিম ওলাই দিয়া লগা আছে
3: তো এইটো মুদ্ৰা যোজনা কোৱাটো কেতিয়াৰ পৰা শুরু কৰা হৈছে
4: এইটোতো ঠিকটো 2015 এপ্ৰিলতে লঞ্চ কৰা আছে
3: আৰু এইটো মুদ্ৰা যোজনা এইটো স্কিমটো কোন মানুহখানে কৰিবলৈ পাৰিব আৰু কেনেকৈ কোনে কৰিব পাৰিব
4: এইটোতো মানুহ মতা মাইকী আৰু পঢ়া লিখা থকা নথকা এইটো একো নাই কোনহে বিজনেছ কৰিবলৈ মন আছে বিজনেছ কোন হাতে প্লান আছে হ'লে বি কোন বিজনেছ ষ্টাৰ্ট কৰিবলৈ নিজৰ হাতে পইচা নাই পইচা লাগে এইখন চবকে দিবলৈ লগা আছে এইটো বলা লগাটো হ'লে বি তাতে এটাটো আছে লোনটো খালী ইণ্ডিয়ান চিটিজেনকেহে দিব ইণ্ডিয়া মানুহ ইণ্ডিয়াতে থাকি খানকেহে দিবলৈ লগা আছে ইণ্ডিয়া মানুহ আছে কৈছে বুলিতো বস্তি মানুহ টাউন মানুহ মতা মাইকী একো ডিফাৰেঞ্চ নাথাকে কিনা চবকে দিবলৈ ৰেডি আছে মুদ্ৰা কৈছে বুলিতো মুদ্ৰা লগা আণ্ডাৰতে তিন কিচিম লগা স্কিম আছে তিনিটা কিচিম লগা লোন থাকে একটাটো 50,000 তাক দিয়া লগা লোন এইটো বলা কিটো শিশু এনেকা কয় শিশু লোন কয় 50,000 তাকহে লৈছে গ'লেতো পেন কাৰ্ড আধাৰ কাৰ্ড ফটো aru trade license aru proof of business address apuni an kundu jaga de dukan khuligina krol ase nohile kundu jaga de apuni khan bra ghauri ghor mugi ghor nohile bi livestock laga janwar khan laga ghor khan banawale ase itu jaga laga address proof ekta itu he lagibo up to 50,000 wala laga loan to aru 50,000 bra luigina opor tak te do aru loan duita kisim laga ase ekta du koi kishor loan itu kishor loan do up to 5 lakh aru ekta ase 5 lakh palugina 10 lakh tak tarun loan koi to itu duita laga loan loisigule apuni 50,000 bra luigina 10 lakh tak loisigule age de koa nisina pan card aadhar card photo trade license aru apuni la address laga apuni la thikana laga proof itu laga uporte balance sheet koigina thake aru income tax return koigina thake ami khan nagamanu khan itu nade gulibi ami khan income tax nade gulibi ami khan itu banabo lage aru detailed project report apuni ekta business ekta start korise gule itu business tu apuni kiman dangore korole mon ase aru apuni ini business tu ki type la korole mon ase kapra la dukan khulibole ase gule kapra kiman rakhibo kapra du apuni kiniga bikri koribo apuni la dukan de manu kiman rakhibo manu ge salary kiman dibo iniga laga ekta project ekta banai gina dibo lage last e kwa tinta balance sheet income tax return aru project report khan du apuni gan nijor ra itu kun loan lobole mun ase tai khan bra rasta na jani gina tai khan bra itu du kote banai ami khan du banabole na jane kulibi chinta no kurilibi hobo bank khan de ami khan la bank khan de nolibi kun du bank de jagin approach kurilibi ami khan bra he apuni gan ge rasta du dikhai dibo itu manu logode jai shi gole tai bra itu kagos tu banai dibo utu manu logode jale itu kagos tu banai dibo ko gina ami khan bra he apuni gan ge rasta du dikhai dibo baki kagos laga tu
3: acha loan lua laga homoi bi thake mane itu scheme ase kintu loan khan bi ekta homoi thake tera bole karne itu karne itu mudra yojana itu laga scheme par bi manu paisa bank par dhar loise moto di ase kintu aro itu tera bo karne kineka ase interest hisab para dena kineka hisab para kineka korina aro tirai thake
4: interest tu upai nai loan ase interest thakibo olibi আমি খান বা কেতিয়া লোন লোন কৈ এতিয়া আমি কথা কোৱাটো চবটো একবাৰ বা নাবুজিব পাৰে হলিবি লোনটো দুই কিচিম লগা থাকে বিজনেছ লোন কৰিলেতো একটাকে কয় টাৰ্ম লোন এইটোতো ইমান চাল ভিতৰতে তেৰাই দিব লাগে ইনিয়া টাইপ লগা লোন থাকে মুদ্ৰা লগা লোনটো পাঁচ চাল ভিতৰতে টাৰ্ম লোন লৈছে ক'লেতো পাঁচ চাল ভিতৰতে তেৰাই দিব লাগিব এইটোতো আমি খান চাৰ্ভিচ লোন খান লোৱা নিচিনা মহিনা মহিনা এক্সেক্ট এমাউণ্ট একটা আপুনি খান দি থাকিব আৰু লোনটো পাঁচ চাল পিছতে খতম হৈ যাব আৰু চি চি গুণাবি এটা থাকে কেছ ক্ৰেডিট কৰি কিনা বি লোন থাকে ইটো বি মুদ্ৰা লগা তোৰে ইটিঙা টাইপ লগা লোন বি দে ইটোতো অলপ আলাক লা টাইপতে আছে সদায় মহিনা আপুনি বাই চান্স 5,000 দি আছো বোলে 5,000 হে দিব এনেকুৱা লা টাইপ লা লোন নহয় ইটো ৱালাটো আপুনি পইচা কিমান চলাই ইটো লা হিচাপতে সদায় মহিনা আলাক আলাক ইণ্টাৰেষ্ট ওলাব ইটো ৱালা লগাটো এক চাল দুই চাল তিন চাল এনেয়া হোৱা দামতে আপুনি ঠিক পৰা চলাই আছো বুলিতো খালি এইটোকে ৰিনিউহে কৰিব এইটো ৱালা লগাটো আৰু আপুনি লোন ঠিকছে চলাই আছো বুলিলে পাঁচ চাল ওপৰ দিবি নি আস্তে আস্তে এবাৰ ৰিনিউ কৰি কিনা বি এইটো লোনটো যাই থাকিব পাৰে টাৰ্ম লোন লৈলেতো পাঁচ চাল ভিতৰতে খতম আৰু কেছ ক্ৰেডিট চি চি কোৱালাটো হৈছে বুলিতো আপুনি একাউণ্টটো কেনেকুৱা চলাই আছে এইটো হিচাপতেহে এক্সটেণ্ড হৈ কিনা যাব নহ'লে নৰ্মেলি 3 years নিচিনা দে এইটো ৰিনিউ লাগ পাৰ হয়
3: মুদ্ৰা য়োজনাটো কিমান চাল টপ চলাই কিনা যাবলৈ আছে
4: মুদ্ৰা লা স্কিমটো এনেই হোপফুলি থাকিব লম্বা তাক আৰু লোন লোৱা মানুহ খান কাৰণেতো এতিয়া কোৱা নিচিনাটো টাৰ্ম লোন হ'লেতো পাঁচ চাল আৰু বেছি যে কেছ ক্ৰেডিট হৈছে এনে কৈছোঁ বুলিতো তিন চাল নিচিনা দে একবাৰ ভাল ৰাইটো মানুহ লোনটো কেনেকুৱা চলাই আছে চাব চাই কিনা ঠিক চলাই আছে বুলিতো আৰু তাই লগাটো তাইকে পইচাটো আৰু দি কিনাটো আৰু এক্সটেণ্ড কৰিবলৈ চান্স আছে এইটো তাই কিমান দেৰি চলাবলৈ মন আছে আমি খান এক্সটেণ্ড কৰি কৰি না যাবলৈ বি পাৰে এইটো বলাটো হ'লে বি তাই ৰিপেমেণ্টটোহে পইচা দিয়াটো ঠিক হৈছে বুলিতো এনেকুৱা আছে
3: আচ্ছা তো এনেই মানুহ আহিৰা পইচা লোৱা এতিয়া আপুনি খান লগা ব্ৰাঞ্চ পৰা এনেকুৱা লৈ থকা খানটো কি কি লগা বিজনেছ নহ'লে কি লগা হিচাপ পৰা লৈ থাকে
4: আমি খানটো বেছিভাগটো কহিমা কহিমা এনে কৈছোঁ বুলিতো কাপোৰ দোকান লগা বি লৈ কিনে আছে আৰু বেছি দে গ্ৰচাৰী খা লোৱা বিক্ৰী কৰা লগা দোকানখন এইটো খান খান বি কোনোবা কোনোবা আছে এইটো খান বি মুদ্ৰা লগা আণ্ডাৰতে আহে তো বেশি ভাগ তো কোসিয়ে না কুসি বলে দোকান থাকিয়া খানে আগিনা আছে আমি কহিমা দিদু নহলে ইলেকট্রিক্যাল সামান বিক্রি করালা দোকান এনেকা টাইপ খান হইলে বি আরো একটা ভাল একটা দু পয়লা দিদু থাকিয়া না আজিকালি একটা হওয়া দু জানোয়ার খান পালিয়া লাগাবি মুদ্রা লাগা আন্ডার আহিছে পয়লা দে ইদু থাকিয়া নাই তো আপনি গাউরি পালিবলে মন গাউরি পালি গিনা বিজনেস হিসাবতে পালিবলে মন থাকিলে নহলে মুরগি এনেকা খান নহলে ছাগলী খান এনেকা খান পালিবলে মন থাকিছে বলিবি ইটুবি মুদ্রালা আন্ডার আহি যাইছে এতিয়াতো
3: যদি

0: গাহৰি পালিব কৰিলে কিমানটা গাহৰি পালিবলৈ পাৰে, নহ'লে বি কিমানটা গাহৰিৰ কাৰণে আপুনি মুদ্ৰা যোজনা দিয়ে মদত দিয়ে মানুহে?
1: বেছিভাগটো প্ৰজেক্টৰ ওপৰতে বেছি ডিপেণ্ড কৰে। আমি খান প্ৰজেক্টখন বনাই দিলোঁ ভেটেনেৰি ডক্টৰ খান নিচিনা, অফিচাৰ খান নিচিনা, তাইখান লগা হিচাপ পৰাহে আমি খান প্ৰজেক্টটো লয়। তো ইজাততে আমি খান প্ৰজেক্টখন লোৱাটো বিছটা লগা হিচাপ দিলোঁ দি আছে আমি খান না। আৰু ইটোৱালাটো খালি আমি খান বেংক লগা SBI নহ'লে বি কহিমা ব্ৰাঞ্চ লগা নিয়ম নহয়। ইটোৱালাটো নাবাৰ্ড কৈ কিনা কোনটো ৱালা আছে বেংক, তাইখান লগা স্পেচিফিকেশ্যনখন বি কোনোবা তাইখান পৰা ইটো ইনিকাটো হ'ব লাগে, তাইখান বি তাইখান লগা হিচাপ এটা আছে। ইমানটা গাহৰি ৰাখিছে কৰিলে অলপ লাভ হ'ব, ইমানটা ৰাখিলে ইমান লাভ হ'ব কৈ কিনা নাবাৰ্ড লগা বি এটা হিচাপ এটা থাকে। ইটো হিচাপতে ইটাতাকতে লোৱাটো কিমানটা ইটোলা আণ্ডাৰতে পাইছে কমচে কম বিছটা থাকিয়া লগা হিচাপতে দিয়ে আছে ইটাতাকতো। ইটো লগা কমতি হ'লে এইটো অলপ দিগদাৰ হয়।
0: কোনোবা মানুহটো আগে পৰা চুৰ কৰা পৰা লৈ কিনে থাকিব, তো এইটো হিচাপতে মানুহখন কাম কৰিবলৈ পাৰি আৰু দেখিব পাৰি আছে নে লাভ পাবলৈ পাৰি
1: পাৰি আছে পাৰি আছে। আমি খান কহিমা দে মানুহ বেছি ইটোৱালা লগা আণ্ডাৰ দে লোন লোৱা খান, মুদ্ৰা আণ্ডাৰ দে লোন লোৱা খান ৰিপেমেণ্ট বি নি ক'ব গ'লে ঠিক ঠাকে আছে, ভালহে চলি আছে আৰু মানুহখন বিজনেছ বি গ্ৰ' হৈ আছে মানুহখন না। ইটো লগা আণ্ডাৰ পৰা লাভটো বেছি আছে আৰু গ্ৰ' হৈ আছে বিজনেছ।
0: এনেই দে কহিমা টাউন দে আপুনি হান লগত আহি কিনা এইটো মুদ্ৰা যোজনা লগা এইটো স্কিম কাৰণে মদত ল'বলৈ আহিলে, তো তাতে আপুনি খান যাই কিনে তাতে পৰীক্ষা কৰি কিনা চাই না কেনেকুৱা কৰে?
1: এনেকুৱা আছে আমি খানটো মুদ্ৰা লোন একলা নহৈ কিনা বিজনেছ লোন কবি নহ'লে এনেকুৱা ৰিলেটেড হাউচিং লোন হবি দুচৰা লোন খান হ'লে বি আপুনি বাইজা কোৱা নিচিনাটো যাই কিনা সঁচাকৈ এইটো বিজনেছ লগা দোকানটো আছে না নাই, নহ'লে কোনোবা মানুহ গাহৰি পালিবলৈ মন আছে বুলিতো সঁচাকৈ মাটিটো আছে না নাই, নহ'লে তাতে ঘৰ বনাবলৈ আছে, গাহৰি ঘৰ বনাবলৈ আছে, গৰু ঘৰ বনাবলৈ আছে, এনেকুৱা কৰিলে সঁচাকৈ এনেকুৱা টাইপ লগা মাটি আছে না নাই, ঘৰটো বনাই কিনা আছে না নাই, এইটোতো আমি খান কৰিবলৈহে আছে। মানুহখন মিছা কৰি কিনা কোনোবা পৰা নাথাকি কিনা দোকান নাই মাটি নাই এনেকুৱা কৰি কিনা যদি এপ্লাই কৰে এইটো আমি খান চাই কিনা এইটোতো কেঞ্চেল কৰি দিব।
0: আচ্ছা, আৰু কোনোবা মানুহ নিজৰ লগা মাটি নহয়, নহ'লে বি দোকানখন খুলিবি নিজৰ লগা ঘৰেতো মানুহ বেছিটো নকৰে, ভাড়াতে থাকে মানুহ লগা জেগাতে থকা এনেকুৱাখন থৈ, তো এইটো সানটো কেনেকুৱা কৰি কিনে আৰু পৰীক্ষা কৰে আপুনি?
1: দোকান দোকান কৈছে ক'লেতো আমি খানটো ট্ৰেড লাইচেঞ্চটো বেছি ইম্পৰ্টেণ্ট হৈ যায়। ট্ৰেড লাইচেঞ্চতে কোন লগা নাম আছে এইটো ইম্পৰ্টেণ্ট। তো তাইতো দুচৰা মানুহ লগা দোকান আছে খুলিবি, দুচৰা মানুহ লগা বিল্ডিং, দুচৰা মানুহ লগা ৰুম আছে খুলিবি, তাই ইটোৱালাটো তাই এইটো মহিনা মহিনা এইটো লগা ভাড়া দি কিনা তাই ইটোৱালাটো দোকান চলাই আছে না। তো ঘৰ মালিক আৰু দোকান মালিক তাইজন লগা ভিতৰত এটা এগ্ৰিমেণ্ট এটা থাকে। ইটোৱালা লগা কাগজ বি আমি খান বাই চান্স নিজৰ লগা ঘৰ নহ'লে এইটো এগ্ৰিমেণ্ট বি লয়। তো নিজৰ লগা ৰুম নহ'লে বি একো প্ৰব্লেম নাই, এইটো এগ্ৰিমেণ্টটো থাকিলে হৈছে।
0: এনে কথা কহিমা টাউনহে নহয় কিনা বস্তি বস্তি খান কিবি স্কিমটো আহি কিনা আছে, কেনেকুৱা কৰি কিনা আপুনি খান মানুহখানকে জানকাৰী দি থাকে এইটো লাষ্ট স্কিম কাৰণে?
1: ফাৰ্ষ্ট এইটো আমি খান ছ'চিয়েল মিডিয়া কয় না আজিকালি না, নাগা মানুহখানটো বস্তি বস্তিতে হৈছে বুলিবি ইণ্টাৰনেটটো ঠিকছে গুচি যাইছে আৰু চব মানুহ এনেই ফেচবুকখন হোৱাটছএপখনটো চব মানুহ চলাই আছে। ঠিক কৰিলেতো বস্তি ভালেহে মানুহখানটো স্মাৰ্ট ৱালা হৈ যাইছে আজিকালিতো। তো আমি খান ফেচবুকতে কৈছোঁ বুলিবি আমি খান লগা বেংক লগা পেজ বি আছে, তো তাতে বি আমি খান সময় সময়তে এইটো ৱালা লগা এডভাৰটাইজমেণ্ট খান বি দি থাকে। আমি খান লগা ৱেবছাইট আছে তাতে বি এইটো লগা এডভাৰটাইজমেণ্ট এনেই দি থাকে আৰু বেংকতে আহিছোঁ কৈছোঁ বুলিবি আমি খান পৰা ইনফৰমেশ্যনটো দি থাকে এইটো লগাটো না। আৰু আমি খান কেতিয়াবা বস্তি বস্তিতে যাই কিনে দুচৰা কাম কাৰণে যাই আছে এনে কোৱা দাম দিবি খবৰটো পাৰা তাকতো মানুহে জানকাৰীটো এনেই দি দিয়ে।
0: মুদ্ৰা যোজনা লগা নিচে পৰা এইটো স্কিম পৰা মানুহখান লাভ পাই থাকা এইটো লগা হিচাপে মানুহখান আৰু মন দি কিনে কাম কৰি আছে আৰু মানুহ এইটোতে ভাল পাই কিনা আৰু কদম উঠাই কিনা আপুনি লগত মদত ল'বলৈ অহা এইটো কেনেকুৱা লাগে? মানুহ আহি আছে না নাই?
1: মানুহ আহিয়াটো বেছি আহি আছে, হ'লে বি মন দুখ লগাবি কথা আৰু কথাটো সঁচা লগাবি আছে। এতিয়াতো আমি খান নাগা মানুহৰ কাৰণেহে কথাটো কৈ আছে, আমি খান নাগা মানুহখানটো লোন পাবলৈ আছে বেংক পৰা দি আছে গভৰ্ণমেণ্ট পৰা দি আছে কৈ কিনা মন দে বিজনেছ একেটা কৰি কিনা লাভ পাব এনেকুৱা মানুহ বি ইমানটো নাহে। আমি খান লগতে 10 জন মানুহ আহিছে বুলিতো পাঁচজন মানুষ দিনে।